0: মাথা ফাটিয়ে দেবো তোর। তো বেরে
1: মরে যাবো, আমি মরে যাবো, খেতে
0: মর, মরে যা, তুই মরে যা। মাথা ভেঙে দেবো, এখন এক ঘন্টা তোকে জলে থাকতে হবে।
1: খিদ্দা, এবার আমায় ছেড়ে দাও, ও গলা পুষিয়ে দেবো।
0: না, আমি উঠে নুনি যাই, কাজ চাই, তোকে এখন উঠতে দেবো না। যা যা
2: যা,
0: ফাইট ফাইট কুনি ফাইট।
3: या चित्रपटाला सर्वोत्कृष्ट लोकप्रिय चित्रपटाचा राष्ट्रीय पुरस्कार मिळाला। अपर्णा सेन दिग्दर्शित परोमितार एक दिन मधली गतकाळाशी जखडलेल्या पूर्व प्रेमिकाची त्यांची भूमिका ही समीक्षकांच्या कौतुकाला पात्र ठरली।